0: तुम क्लास तुम कुफाफ ही
1: इति रेसका ना सिफुक्तान फिफ्टीन ना सिफुक्तान दिया आओ कच्चे तो ना रोम बांझा बता आओ कच्चे उतने रीन फिर ना सुलते ना निन्न फुटने हुआ आर्या ते ना तुप ना रेक्टे ने फुटने हुआ मिला सुलते ना ते ना मा सुलते ना न्यूले ने फुटने ने आर मिला आ तो ची क्या वे पतार्क ते ना मा तार्क या लिखेन वो का न्यूला ये ने फुटने ने आओ कच्चे अनाउन फनाउन दे वालू या ना रे ये फाउला ना चांगा दे वालू ही हुआ De indro mbola ho averina ireo ihany izany hoe tsisy mihitsy izany lay fanavaozana tsisy lay fandovana raha izany zavatra izany no mbola ataonareo mampalahelo a mampalahelo satria tsy misy mijely tsony ny olona neny fotony eny fa zary atao ahotendrena indray lay sefokotany nefany a isan'ny tolomantsika isan'ny tolomany olona ary isan'ny joroan'ny olona ny fandefasana an'izany fifidianana sefokotany izany azadinontsika fa izany sefokotany izany dia manana andraikitra goavana sy lehibe eto amin'ny tanisany firenena aoka tsy ho ataontsika mikajikajy politika satria izany sefokotany izany a no mampiditra ny olona ao anatin'ny lesim-pifidianana izany sefokotany izany no mikirakira tanteraka an'io lesim-pifidianana io mizala tanteraka andreny ataontsika hoe carte d'électeur ireny zay asorony tao afaka zay ampidiriny ao na tsy ao ary tafiditra ka aoka tsy ho ataontsika mikajikajy politika izany sefokotany izany azadino ihany koa fa manana andraikitra lehibe sy goavana izany sefokotany izany eo amin'ny fampandrosoanay ny fotony io
0: Sotra tombokolahy, sotra tombokovavy.